শব্দ রসুল্লাহ সাল্লাহ ওসাল্লাম ইন বৈন রজুলি ও বৈন শিরকি ওয়াল কুফরি তারকাসসালাহ. Sesungguhnya batas antara seseorang dengan kesyirikan dan kekufuran adalah meninggalkan solat. Hadis riwayat Imam Muslim.